0: এয়া আকাশবাণী গুৱাহাটী পুৱা আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ মাজত আছে। অৰুণাচল প্ৰদেশৰ আকস্মিক বানৰ পৰিপ্ৰেক্ষিতত অসমত হাই এলাৰ্ট। ৰাজ্যৰ পাঁচখন চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰী প্ৰত্যয়ন পৰিষদৰ স্বীকৃতি। অসমৰ 12খন জিলাৰ আয়ুক্তসহ ৰাজ্য প্ৰশাসনত ব্যাপক সাল সলনি। অম্বুবাচীৰ আজি চতুৰ্থ দিনাও মা কামাখ্যাৰ আশীষ ল'বলৈ দেশ বিদেশৰ লাখ লাখ ভক্তৰ ভিৰ। আজি নিশা 12:02 অম্বুবাচীৰ নিবৃত্তি। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ 1-0 গোলত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া শুনক বিতং বাতৰি। অৰুণাচল প্ৰদেশৰ নৱগঠিত কেইপানিয়াৰ জিলাৰ য়াজালি চক্ৰ অন্তৰ্গত নিপকু প্ৰকল্প কলনীত পৰহিৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ বাবে প্ৰবল বানৰ সৃষ্টি হয়। নিপকু সূত্ৰই প্ৰকাশ কৰা মতে বানৰ ফলত নিপকু কলনীৰ সমীপৰ এখন নিৰ্মীয়মান প্ৰতিৰোধক দেৱাল খহি পৰে আৰু হঠাতে অহা ঢলে অঞ্চলটোৰ ব্যাপক ক্ষতিসাধন কৰে। তীব্ৰগতিত সোমাই অহা পানীয়ে কেইবাটাও আৱাসিক কোৱাৰ্টাৰৰো ক্ষতিসাধন কৰে। এনে পৰিস্থিতিত অসম চৰকাৰে ৰাজ্যত হাই এলাৰ্ট জাৰি কৰিছে। প্ৰশাসনে ৰাজ্যৰ কেইবাখনো জিলাত বানৰ প্ৰভাৱ পৰাৰ আশংকাও প্ৰকাশ কৰিছে। এই সন্দৰ্ভত জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে এইদৰে কয়।
1: আজিৰ সমস্যাটো হৈছে একেবাৰে ছাডেনলি এইটো এটা এটমস্ফিয়াৰৰ ক্ৰিয়েচন, এইটো এটা ভগৱানৰ সৃষ্টি বুলি ক'লেও ভুল নহয়। এইটো ছাডেনলি এটা ক্লাউড ব্ৰাষ্ট হ'লে মানে তৎক্ষণিকভাৱে যিটো ফ্লেশ ফ্লাড হয়, বানপানী আহে, সেইটো পানীহে আজি আমি এনেকুৱা ধৰণৰ প্ৰকৃতিৰ লগত যুঁজি থাকিব পৰা আমাৰ বহুত শক্তিও নাই। তথাপিও আমি যিখিনি আমি নামনি অঞ্চলত এইডোখৰত আছে, অন্তত আমাৰ চৰকাৰী যিখিনি ব্যৱস্থা, সেই ব্যৱস্থাইদি অন্তত ৰাইজক যাতে ৰক্ষা কৰিব পৰা যায় তাৰ বিষয়ে অতি দুখজনক। নিশ্চিতভাৱে আমি আমাৰ মুখ্য সচিবে যিখিনি কৰিবলগীয়া কাম বা চৰকাৰে যিখিনি কৰিবলগীয়া কাম সেইখিনি নিশ্চিতভাৱে কৰিব, আমিও সহায় আগবঢ়াম। এইটো অকল অসমীয়া পৰিয়াল বুলি নহয়, আমাৰ চুবুৰীয়া ৰাজ্য আৰু এইখিনি আমাৰ একেবাৰে নিজৰ এটা আত্মিক সম্বন্ধ থকা, নিশ্চিতভাৱে আমি তাতো যিখিনি আমাৰ চৰকাৰৰ ফালৰ পৰা কৰিবলগীয়া কাম সেইখিনি আমি আমাৰ প্ৰশাসনৰ যোগেদি আমি কৰাৰ ব্যৱস্থা।
0: বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বিগত সময়ছোৱাত অৰুণাচল প্ৰদেশৰ ৰিয়াজালি অঞ্চলত 72.8 মিলিমিটাৰ বৰষুণ হৈছে। অঞ্চলটোত বিশেষকৈ কালি পুৱা হোৱা বৰষুণে আকস্মিক বানৰ বাবে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ এখন গেট খুলি দিবলগীয়া হয়। ইয়াৰ প্ৰভাৱ অসমৰ ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত পৰিব পাৰে বুলি সতৰ্কতা জাৰি কৰা হৈছে। এই প্ৰভাৱ পৰ্যায়ক্ৰমে অন্য জিলা হৈ ধুবুৰীলৈকে বিয়পিব পাৰে বুলি সতৰ্কবাণীত উল্লেখ কৰা হৈছে। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মুখ্য সচিব ডঃ ৰবি কোটাই সংশ্লিষ্ট সকলো কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি তেওঁলোকক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু অন্য জৰুৰীকালীন সঁহাৰি সংস্থাসমূহক প্ৰয়োজন হলেই নিয়োজিত কৰিব পৰাকৈ সাজু কৰি ৰখা হৈছে। বানৰ সময়ছোৱাত সৃষ্টি হোৱা কোবাল সোঁতলৈ চাই জনসাধাৰণক বানৰ কবলত পৰা এলেকালৈ নাযাবলৈ আৰু থলুৱাভাৱে নিৰ্মিত নাৱেৰে ব্ৰহ্মপুত্ৰৰ বুকুৰে যাতায়াত নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। জনসাধাৰণক যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সন্মুখীন হলে 6000188628 নম্বৰত ফোন কৰি জনাবলৈ কোৱা হৈছে। ৰাজ্যৰ পাঁচখন চিকিৎসা মহাবিদ্যালয় হাস্পতালে ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰী প্ৰত্যয়ন পৰিষদ NABHৰ স্বীকৃতি লাভ কৰিছে। ইয়াৰ ভিতৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল, বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল, যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে ৰাজ্যৰ স্বাস্থ্যখণ্ডত জনসাধাৰণৰ বাবে অধিক লাভদায়ক কৰাৰ বাবে ব্যাপক সংস্কাৰ আৰু নতুন যুগৰ অত্যাধুনিক পদক্ষেপ লোৱা হৈছে। ৰাজ্য চৰকাৰে চিকিৎসা মহাবিদ্যালয়সমূহত উন্নত মানসম্পন্ন আৰু বিশ্বাসযোগ্য স্বাস্থ্যসেৱা সুনিশ্চিত কৰাৰ লক্ষ্যৰে NABHৰ স্বীকৃতি লাভ কৰাৰ বাবে আহ্বান জনোৱা হৈছিল আৰু এই পাঁচখন চিকিৎসা মহাবিদ্যালয় হাস্পতালে এই বিশেষ স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হোৱা বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত এই স্বীকৃতিৰ বাবে ইতিমধ্যে পৰিদৰ্শন সম্পন্ন হোৱা বুলিও তেওঁ উল্লেখ কৰে। তেওঁ লগতে ডিব্ৰুগড় আৰু লখিমপুৰৰ অসম কৰ্কট ৰোগ পৰিচৰ্যা কেন্দ্ৰয়ো এই স্বীকৃতি লাভ কৰাৰ কথা জানিবলৈ দিয়ে। এপিনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কালি এখন সংবাদমেলযোগে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ অশ্বিত বৈশ্যই কয় যে যোৱা 15 আৰু 16 ফেব্ৰুৱাৰীত NABHৰ মূল্যায়ন প্ৰক্ৰিয়া সম্পন্ন হৈছিল। সেই অনুসৰি আৰম্ভ কৰা আনুষ্ঠানিক প্ৰক্ৰিয়াৰ অন্তত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে চূড়ান্ত স্বীকৃতি প্ৰমাণ পত্ৰ লাভ কৰে। তেওঁ লগতে সফলতাৰ বাবে চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসক, শিক্ষক আৰু সকলো কৰ্মচাৰীকেই ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্যৰ 12খন জিলাৰ আয়ুক্তসহ ৰাজ্য প্ৰশাসনত ব্যাপক সাল সলনি কৰা হৈছে। কর্মচারী বিভাগে কালি প্রকাশ করা অধিসূচনা অনুসরি জনস্বাস্থ্য কারিকরী জলসম্পদ গৃহনির্মাণ আর নগর পরিক্রমা বিভাগের বিশেষ মুখ্য সচিব সৈয়দ্দিন আব্বাসিক গৃহনির্মাণ আর নগর পরিক্রমা বিভাগের দায়িত্বের অব্যাহতি দি জলসিঞ্চন বিভাগের অতিরিক্ত দায়িত্ব দিয়া হয়েছে। সমগ্র শিক্ষার পরিচ্ছন্ন সঞ্চালক ডক্টর ওম প্রকাশক বন দক্ষতা নিয়োগ আর উদ্যম বিভাগের সচিব হিসাবে হোজার জিলায়ুক্ত দেবপ্রসাদ মিশ্রক গৃহ বিভাগের সচিব চিরাঙ্গর আয়ুক্ত মধুসূদন নাথক কৃষি বিভাগের সচিব ধুবুরী আয়ুক্ত মেঘনীতি দাহালক বিত্ত বিভাগের সচিব আর এআইডিসির পরিচালন সঞ্চালক হিসাবে বরপেটার আয়ুক্ত রোহন কুমার ঝাক বরাক উপত্যকা উন্নয়ন বিভাগের সচিব হিসাবে রূপান্তর আর উন্নয়ন বিভাগের সচিব পি বিজয় ভাস্কর রেড্ডিক সংখ্যালঘু কল্যাণ আর উন্নয়ন বিভাগের সচিব হিসাবে নিয়োগ করা হয়েছে। একদরে মুখ্যমন্ত্রী সচিবালয়ের সচিব তথা এআইডিসির পরিচালন সঞ্চালক এইচ এন গৌতমক এআইডিসির পরিচালন সঞ্চালকের অব্যাহতি দি বিত্ত বিভাগের সচিব হিসাবে অতিরিক্ত দায়িত্ব দিয়া হয়েছে। কাছর আয়ুক্ত আয়ুষ গার্গক সমগ্র শিক্ষা অসমৰ

মিশন পৰিচালন সঞ্চালক হিচাপে, বঙাইগাঁও আয়ুক্ত দিবাকৰ ৰাথক ধুবুৰী আয়ুক্ত হিচাপে, সংখ্যালঘু কল্যাণ, বৰাক উপত্যকা উন্নয়ন আৰু জলসিঞ্চন বিভাগৰ সচিব আদিত্য বিক্ৰম যাদৱক অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ সঞ্চালক হিচাপে অতিৰিক্ত দায়িত্ব দিয়া হৈছে। গৃহ বিভাগৰ অতিৰিক্ত সচিব মাছন্দা মগদালিন পাৰ্টিনক মুখ্যমন্ত্ৰী সচিবালয়ৰ অতিৰিক্ত সচিব, দক্ষিণ চালমাৰা মানকাছৰ আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাক কাছাৰৰ আয়ুক্ত, ওদালগুৰিৰ আয়ুক্ত জয় বিকাশক হাইলাকান্দিৰ আয়ুক্ত, মাজুলীৰ আয়ুক্ত সৃষ্টি সিঙক মৰিগাঁৱৰ আয়ুক্ত, বিক্ৰীকৰ বিভাগৰ বিশেষ আয়ুক্ত পৰীক্ষিত থৌদমক দক্ষিণ চালমাৰা মানকাছৰ আয়ুক্ত, সাধাৰণ প্ৰশাসন বিভাগৰ সঞ্জয় দত্তক হোজাইৰ আয়ুক্ত, ৰাজহ বিভাগৰ অতিৰিক্ত সচিব ৰাতুল চন্দ্ৰ পাঠকক মাজুলীৰ আয়ুক্ত, মৰিগাঁৱৰ আয়ুক্ত অনামিকা তেৱাৰীক উদ্যোগ বিভাগৰ অতিৰিক্ত সচিব আৰু প্ৰশাসনীয় সচিব তথা প্ৰশিক্ষণ পেঞ্চন আৰু ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি বিভাগৰ অতিৰিক্ত সচিব নৱদীপ পাঠকক বৰপেটাৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে। একেদৰে মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অতিৰিক্ত সচিব পুলক পাটগিৰিক ওদালগুৰিৰ আয়ুক্ত হিচাপে, দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়াক কৰণক বিশ্বনাথৰ আয়ুক্ত, বিশ্বনাথৰ আয়ুক্ত লক্ষীনন্দন চহৰীয়াক বঙাইগাঁৱৰ আয়ুক্ত হিচাপে আৰু কৃষি বিভাগৰ যুটীয়া সচিব গকুল চন্দ্ৰ বৰাক চিৰাঙৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে। সমগ্ৰ শিক্ষা অসমে শিক্ষানুষ্ঠানসমূহক ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ দহ দিন বেগবিহীন দিন হিচাপে পালন কৰিবলৈ সকলো জিলাৰ মিছন সমন্বয়ক, বিদ্যালয় পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত 2026-27 শৈক্ষিক বৰ্ষত বেগবিহীন দিন পালনৰ সময়ত কেনেধৰণৰ কাৰ্যকলাপ গ্ৰহণ কৰা হ'ব সেই বিষয়টো উল্লেখ কৰা হৈছে। সেই অনুসৰি ছাত্ৰ ছাত্ৰীসকলে বেগ অবিহনে বিদ্যালয়লৈ যোৱা দিনকেইটাত শ্ৰেণীকোঠাৰ বাহিৰত হাতে কামে কেতবোৰ কাৰ্য সম্পাদন কৰিব লাগিব। এই দিনকেইটাত ছাত্ৰ ছাত্ৰীসকলক গছৰ সৈতে বন্ধুত্ব কৰা, বিশেষজ্ঞৰ সৈতে কথোপকথন, হস্ততাঁত, হস্তশিল্প উদ্যোগ, চাহ উদ্যোগ পৰিদৰ্শন, ভাস্কৰ্য আৰু কলা সম্বন্ধীয় কাৰ্যকলাপ, দুগ্ধপাম, পুখুৰী, পশুধন, উদ্যান শস্য আদি পৰিদৰ্শন ব্যৱস্থা কৰাৰ বাবে পত্ৰত উল্লেখ কৰা হৈছে। অম্বুবাচীৰ আজি চতুৰ্থ দিনাও মা কামাখ্যাৰ আশীষ ল'বলৈ শক্তিপীঠ কামাখ্যা ধামত দেশ বিদেশৰ লাখ লাখ ভক্তই ভিৰ কৰিছে। পুৱা 5 বজাত নীলাচলৰ পাদদেশত থকা প্ৰৱেশদ্বাৰ খুলি দিয়াৰ পাছৰে পৰা কামাখ্যা ধামলৈ ভক্ত দৰ্শনাৰ্থীৰ লানি নিচিগা সোঁত বৈছে। ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। একাংশ দল সংগঠনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকললৈ সহায় সহযোগিতা আগবঢ়াই আহিছে। অম্বুবাচীলৈ অহা ভক্তৰ বাবে ভূতনাথ শ্মশান প্ৰাংগণত বিজেপিৰ কৃষক মঞ্চৰ উদ্যোগত খাদ্যৰ ব্যৱস্থা কৰা হৈছে। যোৱা কেইদিনত অম্বুবাচী মেলাৰ বাটপথ, প্লাষ্টিক, পানীৰ বটল আৰু পেলনীয়া সামগ্ৰীৰে কদজ্যম কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই কালি খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে মেলাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰী শ্ৰীৰায়ে কামাখ্যা মন্দিৰৰ চৌহদ পৰিষ্কাৰ কৰি ৰাখিবৰ বাবে গুৱাহাটী পৌৰ নিগমৰ বিষয়া কৰ্মচাৰীসকলক কঠোৰ নিৰ্দেশ দিছে। বিষয়াসকলক অম্বুবাচীৰ প্ৰতি মুহূৰ্তৰ ফটো লাইভ লোকেশ্যন মন্ত্ৰীগৰাকীলৈ প্ৰেৰণ কৰিবলৈ কোৱা হৈছে। ইপিনে অম্বুবাচী মেলাত কৰ্তব্যত গাফিলতি কৰাৰ বাবে আব্দুল হুছেইন, প্ৰদীপ শৰ্মা, শিৱাশীষ বৰুৱা নামৰ তিনিগৰাকী বিষয়াক তৎকালীনভাৱে নিলম্বন কৰা হয়। আজি নিশা 12:02 অম্বুবাচী নিবৃত্তি হ'ব। দেৱীস্থানৰ পাছত সম্প্ৰতি বন্ধ থকা কামাখ্যা মন্দিৰৰ দুৱাৰ কাইলৈ পুৱা ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। দেৱালয় কৰ্তৃপক্ষই কাইলৈ আৰু পৰহিলৈ দেৱী দৰ্শনৰ ব্যৱস্থা কৰিছে। ইয়াৰ বাবে আজি নিশাৰে পৰা বংশীবাগান খেলপথাৰত শাৰী পাতি টোকেন ল'ব লাগিব। বিধানসভা সচিবালয়ত সংঘটিত অনিয়মৰ তদন্ত শীঘ্ৰেই হ'ব। এই তদন্ত প্ৰক্ৰিয়া বৰ্তমানো স্থবিৰ হোৱা নাই আৰু শীঘ্ৰেই তদন্ত সমিতি গঠন কৰা হ'ব। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কালি দিছপুৰ প্ৰেছ ক্লাবৰ এই মাহৰ অতিথি শীৰ্ষক অনুষ্ঠানৰ অংশ লৈ এইদৰে প্ৰকাশ কৰে। অনুষ্ঠানত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত অধ্যক্ষ দাসে কয় যে কোনোৱেই আইনৰ ঊৰ্ধত নহয়। বিধানসভাৰ অনিয়ম সন্দৰ্ভত যিকোনো লোকে ন্যায়ালয়ৰ কাষ চাপিব অথবা বিধানসভা সচিবালয়ত তথ্য জনা আইনৰ জৰিয়তে তথ্য বিচাৰিব পাৰে বুলিও তেওঁ মন্তব্য কৰে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি কিছু সময় পূৰ্বে সমাপ্ত হোৱা গ্ৰুপ এৰ এখন খেলত দক্ষিণ আফ্ৰিকাই দক্ষিণ কোৰিয়াক 1-0 পৰাস্ত কৰিছে। মেক্সিকোত অনুষ্ঠিত একেটা গ্ৰুপৰ আন এখন খেলত মেক্সিকোৱে চেকিয়াক 3-0 পৰাস্ত কৰে। ইপিনে আজি পুৱা 3:00 অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত ছুইজাৰলেণ্ডে কানাডাৰ বিৰুদ্ধে 2-1 ব্যৱধানত বিজয় সাব্যস্ত কৰে। ভেনকুভাৰত অনুষ্ঠিত খেলখনত বিজয়ৰ সুবাদত ছুইজাৰলেণ্ডে 7 পইণ্টৰ সৈতে পৰৱৰ্তী পৰ্যায়ত স্থান নিশ্চিত কৰিছে।

আহক, অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকত হ'ব প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিসমূহত চকু ফুৰক। অৰুণাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বান তথা অসমতো ইয়াৰ প্ৰভাৱ। অসমৰ কেইবাখনো জিলাত আহাৰমহীয়া বানৰ প্ৰকোপ। ৰাজ্যৰ কেইবাখনো চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৰাষ্ট্ৰীয় স্বীকৃতি। ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদবদল আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ খবৰে আজি বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। অৰুণাচলত ডাৱৰ বিস্ফোৰণ সম্পৰ্কীয় বাতৰিটো অসমীয়া খবৰ কাকতে অৰুণাচলত মহাপ্ৰলয় শিৰোনামেৰে প্ৰকাশ কৰিছে। একেটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে অৰুণাচলত ডাৱৰ বিস্ফোৰণৰ পিছতে অৱৰ্ণনীয় পৰিস্থিতি, মুহূৰ্ততে পানীৰ ঢলে উটুৱাই নিলে বহু গাঁও নিপকৰ কলনী শিৰোনামেৰে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতত বাতৰিটোক ফ্লেছ ফ্লাছ ৰেক হেবক ইন অৰুণাচল ফাইভ মিছিং ছেভেণ্টিন হাৰ্ট শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিয়া হৈছে। আহাৰমহীয়া বানত ৰাজ্যৰ 7খন জিলাৰ শতাধিক গাঁও প্ৰভাৱিত হোৱাৰ বাতৰি দৈনিক অসমকে ধৰি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। গুৱাহাটী, বৰপেটা, যোৰহাট, তেজপুৰ আৰু অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ লগতে ডিব্ৰুগড় তথা লখিমপুৰৰ অসম কৰ্কটক পৰিচৰ্যা কেন্দ্ৰই ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰী প্ৰত্যয়ন পৰিষদ এন এ বি এইচৰ স্বীকৃতি লাভ কৰাৰ এটা বাতৰি নিয়মীয়া বাৰ্তা দৈনিক জনমভূমিকে ধৰি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে এটা নিৰ্দেশযোগে ৰাজ্যৰ 11খন জিলাৰ আয়ুক্তৰ লগতে আন বিভিন্ন পৰ্যায়ত প্ৰশাসনিক ৰদবদল কৰাৰ এটা বাতৰিক আমাৰ অসম আৰু দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অগ্ৰদূত কাকতে বিশ্বকাপ ফুটবল সম্পৰ্কীয় এটা বাতৰি আই এম বেক ছটাকৈ বিশ্বকাপত গ'ল দি নতুন অভিলেখ ৰোনাল্ডোৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি বাতৰি মাজলৈ উভতি যাওঁ। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা চৌব্বিছ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক বৰষুণ আৰু বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি পৰ্ঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কোনো কোনো অংশত মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। গুৱাহাটীৰ কামাখ্যা নিবাসী হেমেন মহন্তৰ কালি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। তেওঁ অসমীয়া প্ৰতিদিন কাকতৰ আৰ্হি পাঠক হিচাপে কৰ্মৰত আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 57 বছৰ। অৰুণাচল প্ৰদেশৰ আকস্মিক বানৰ পৰিপ্ৰেক্ষিতত অসমত হাই এলাৰ্ট। ৰাজ্যৰ 5খন চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰী প্ৰত্যয়ন পৰিষদৰ স্বীকৃতি। অসমৰ 12খন জিলাৰ আয়ুক্তসহ ৰাজ্য প্ৰশাসনত ব্যাপক সালসলনি। অম্বুবাচীৰ আজি চতুৰ্থ দিনা মা কামাখ্যাৰ আশীষ ল'বলৈ দেশ বিদেশৰ লাখ লাখ ভক্তৰ ভিৰ। আজি নিশা 12:02 অম্বুবাচী নিবৃত্তি। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ 1-0 গ'লত জয়লাভ।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ৰাজ্যৰ 7খন জিলাৰ 102খন গাঁও বানৰ কবলত মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ধেমাজিৰ ধৰ্মপুৰ অঞ্চলৰ বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰাজ্যৰ 5খন সংৰক্ষিত বনাঞ্চলৰ পৰা দখলকাৰীক উচ্ছেদৰ পূৰ্বৰ নিৰ্দেশ বাহাল অম্বুবাচীৰ আজি চতুৰ্থ দিনাও কামাখ্যা ধামত দেশী বিদেশী ভক্তৰ ভিৰ নিশা 12:13 অম্বুবাচীৰ নিবৃত্তি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিশ্বৰ অধ্যক্ষতাত ডিফুট পৰিষদৰ অধিৱেশন আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা হ'বলগীয়া এখন খেলত কুৰাচাও আইভৰি কষ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব নমস্কাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে তন্নিতা ভৰদ্বাজ ধেমাজিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি ৰাজচক্ৰৰ অধীনৰ জয়ৰামপুৰ গাঁও পঞ্চায়তৰ ধৰ্মপুৰ অঞ্চলৰ বানত ক্ষতিগ্ৰস্ত লোকসকলৰ অৱস্থাৰ বুজ লয় তেওঁ প্ৰথমে লালুকিজান ধৰ্মপুৰ বড়ো প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা এটা সাহায্য শিবিৰ পৰিদৰ্শন কৰি এই শিবিৰত আশ্ৰয় লোৱা অঞ্জলি চাপৰিৰ লোকসকলৰ মাজত বিশুদ্ধ খোৱাপানী খাদ্য সামগ্ৰী বীজাণুনাশক পাউডাৰ টিনপাত আৰু যাৱতীয় চিকিৎসা সামগ্ৰী যোগানৰ ব্যৱস্থা কৰে মন্ত্ৰীগৰাকীয়ে জীয়াঢল নদীৰ বানে ধৰ্মপুৰ অঞ্চলত সৃষ্টি কৰা খহনীয়া অঞ্চল পৰিদৰ্শন কৰে তেওঁ কমলপুৰৰ পৰা কেঁচা কাঠনিলৈ নতুন মথাউৰি নিৰ্মাণৰ পৰিকল্পনা ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু চলিত বৰ্ষতে এই মথাউৰি নিৰ্মাণ সম্পূৰ্ণ কৰা হ'ব বুলি আশ্বাস দিয়ে
1: কমলপুৰৰ পৰা কেঁচা কাছনিলৈ এটা প্ৰস্তাৱিত মথাউৰি আমি যোৱাবাৰেই ইয়াৰ আয়োজন কৰিছিলোঁ যে ইয়াতো এই অঞ্চলটো যথেষ্ট ওখ তথাপিতো ইয়াত এটা মথাউৰি লাগে আৰু সেই মথাউৰি নিৰ্মাণৰ পৰিকল্পনা নিৰ্মাণৰ প্ৰাকলন এষ্টিমেট সকলো সম্পূৰ্ণ হ'ল যোৱাবাৰ আমি ইলেকশ্যনৰ ধামখুমীয়াত এই কামখিনি কৰিব নোৱাৰিলোঁ আৰু এইবছৰ আমি এই মথাউৰিটো নিৰ্মাণ কৰিম নিৰ্মাণ হ'লেই এই অঞ্চলৰ ৰাইজ সুৰক্ষিত হ'ব আৰু মথাউৰি এতিয়া নদীখন এইফালে অহাৰ কাৰণে আমি মথাউৰি পিছুৱাই আহি নিৰ্মাণ কৰিম নেকি বুলি ৰাইজে শংকিত হ'ব নালাগে কাৰণ আজিকালি আমি মেগা জিঅ' টেক্সটাইল জিঅ' টিউব

0: ইফালে মথাউৰি নিৰ্মাণ কৰোঁ। গতিকে আমি নদীৰ যি গতিপথ আছে সেই গতিপথ বন্ধ কৰি আমি মথাউৰিটো নিৰ্মাণ কৰোঁ।
1: ডাক্তৰ পেগুৱে কলবাৰী অঞ্চলতো খহনীয়া পৰিদৰ্শন কৰি বিকশিত ভাৰত ৰোজগাৰ আৰু জীৱিকা অভিযান নিশ্চিতকৰণ আঁচনিৰ অধীনত মথাউৰি আৰু কালভাৰ্ট নিৰ্মাণৰ বাবে জিলা আয়ুক্তক যাৱতীয় নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে ধেমাজি আৰু উত্তৰ লখিমপুৰ জিলাৰ জলসম্পদ বিভাগৰ অভিযন্তাসকলৰ সৈতে এখন যুটীয়া বৈঠক অনুষ্ঠিত কৰি সমন্বিতভাৱে দুয়োখন জিলাৰ বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যাৱতীয় পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবেও আহ্বান জনায়। ৰাজ্যৰ 7খন জিলাৰ 11টা ৰাজহ চক্ৰৰ 102খন গাঁও বানৰ কবলত পৰিছে। বাৰিষাৰ আৰম্ভণিতে বাঢ়নী পানীয়ে ধেমাজি, নলবাৰী, কাছাৰ, ডিব্ৰুগড়, বিশ্বনাথ, লখিমপুৰ আৰু বজালী জিলাৰ বহুকেইখন গাঁও বুৰাই পেলাইছে। ধেমাজি জিলাত সৰ্বাধিক 52খন গাঁও বানত ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ আহিছে। অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ তথ্য অনুসৰি নলবাৰী জিলাৰ মৰা পাগলাদিয়া নৈৰ সোঁফালৰ মথাউৰি ক্ষতিগ্ৰস্ত হৈছে। বানৰ ফলত ৰাজ্যৰ বিভিন্ন ঠাইত আন্তঃগাঁথনিৰো ক্ষতি হৈছে। বছৰৰ প্ৰথমটো বানত বৰ্তমানলৈকে 13,913 লোক প্ৰভাৱিত হৈছে আৰু 7খন জিলাত 2,647 হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। জলসম্পদ মন্ত্ৰী তথা মাজুলীৰ অভিভাৱক মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে আজি জিলাখনৰ মলয়াচাপৰি আৰু কুলিচাপৰি অঞ্চলত সোৱণশিৰি নদীয়ে সৃষ্টি কৰা গৰা খহনীয়া পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহ শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ জলসম্পদ বিভাগৰ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে কৰ্দৈগুৰি অঞ্চলৰ খহনীয়া পৰিস্থিতিৰো পৰিদৰ্শন কৰে।
2: এতিয়া আমাৰ যিখিনি গৰাখহনীয়া আছে সেই গৰাখহনীয়াখিনি আমি আৰু কি কি কাম কৰিলে অন্ততঃ মানুহ সুৰক্ষিত হ'ব, অন্ততঃ তেওঁলোকৰ মাটি সম্পত্তি সুৰক্ষিত হ'ব, তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নিৰ্দেশত মই আহিলোঁ। নিজেই চালে মানে প্ৰজেক্টটো কৰিবলৈ বা অনুমোদন দিবলৈ ভাল হয়। তো আৰু এই যিটো প্ৰধান গৰাখহনীয়া সমস্যা আমি সমাধান বুলি ক'ব নকওঁ, কাৰণ সমাধানটো গৰাখহনীয়া কৰিব পৰাৰ শক্তি ভগৱানৰ আছে বুলি মই নাভাবোঁ। কিন্তু বিভাগটোৰ কৰণীয় যিখিনি কাম আৰু যিখিনি সমস্যা সমাধান হ'লে অন্ততঃ মানুহ বাচি থাকিব পাৰে সেই কামখিনি আমি কৰি সমাধান কৰিম।
1: শ্ৰীবৰগোহাঁয়ে ইয়াৰ পাছত ব্ৰহ্মপুত্ৰ বোৰ্ড আৰু জলসম্পদ বিভাগৰ অধীনত মেগা জিঅ' টিউবৰ জৰিয়তে টুনি খুঁটিৰ মুখ বন্ধ কৰা আৰু বিজ্ঞানসন্মতভাৱে গ্ৰহণ কৰা চেনেল ক্লজিং প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়। এই প্ৰকল্পৰ অধীনত পাৰ্কোপাইন ব্যৱস্থাৰে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা ভকতচাপৰি আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহক সুৰক্ষা প্ৰদানৰ লক্ষ্য লোৱা হৈছে। মন্ত্ৰীগৰাকীৰ সৈতে আজি পৰিদৰ্শনকালত স্থানীয় বিধায়ক ভুৱন গাম, জিলা আয়ুক্ত সৃষ্টি সিং আৰু বিভাগীয় বিষয়াসকল উপস্থিত থাকে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ লুটুমাই সংৰক্ষিত বনাঞ্চল, দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চল, দৈয়াং সংৰক্ষিত বনাঞ্চল, যমুনা বৌদঙ্গা সংৰক্ষিত বনাঞ্চল আৰু বৰপানী সংৰক্ষিত বনাঞ্চলৰ পৰা দখলকাৰীক উচ্ছেদৰ নিৰ্দেশ বাহাল ৰাখিছে। কেইবাশ লোকে দাখিল কৰা আপীল আবেদন নাকচ কৰি আজি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ খণ্ড বিচাৰপীঠে বনাঞ্চল কেইখনত উচ্ছেদ চলোৱাৰ বাবে পূৰ্বৰ এজনীয়া বিচাৰপীঠে দিয়া নিৰ্দেশ বাহাল ৰাখে। অৱশ্যে বাৰিষাৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি খণ্ড বিচাৰপীঠখনে বনাঞ্চলত অবৈধভাৱে বসবাস কৰা লোকসকলক আঁতৰি যোৱাৰ সময়সীমা পূৰ্বত 30 দিনৰ পৰিৱৰ্তে 45 দিনলৈ বৃদ্ধি কৰিছে। উল্লেখযোগ্য যে যোৱা 8 জুনত উচ্চ ন্যায়ালয়ৰ এখন এজনীয়া বিচাৰপীঠে এই সংৰক্ষিত বনাঞ্চল কেইখনত অবৈধভাৱে বাস কৰা লোকসকলক 30 দিনৰ ভিতৰত বনাঞ্চলৰ ভূমিৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিছিল। তদুপৰি এই সময়সীমা অতিক্ৰম কৰাৰ পাছতেই ইয়াত বাস কৰা লোকসকলৰ গৃহৰ বিদ্যুৎ সংযোগ কৰ্তন কৰিবলৈও বিচাৰপীঠে অসম ৰাজ্যিক শক্তি বিতৰণ কোম্পানীৰ পৰিচালন সঞ্চালকক নিৰ্দেশ দিছিল। উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই কেইবাশ লোকে দাখিল কৰা আপীল আবেদনসমূহ আজি মুখ্য ন্যায়াধীশৰ নেতৃত্বত গঠিত খণ্ড বিচাৰপীঠে খাৰিজ কৰি পূৰ্বৰ উচ্ছেদৰ নিৰ্দেশ বাহাল ৰাখে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক টনিতা ভৰদ্বাজৰ পৰা।
3: আজি নিশা 12:13 অম্বুবাচীৰ নিবৃত্তি হ'ব। সম্প্ৰতি বন্ধ থকা কামাখ্যা মন্দিৰৰ দুৱাৰ দেৱী স্নানৰ পাছত কাইলৈ ভক্তৰ বাবে মুকলি কৰি দিয়া হ'ব। আধ্যাত্মিক ৰীতি নীতিৰে পুৱা দেৱী স্নান আৰু নিত্য পূজা সমাপনৰ পাছত ভক্ত আৰু তীৰ্থযাত্ৰীসকলে কামাখ্যা দেৱীৰ মন্দিৰ দৰ্শন কৰিব পাৰিব।

0: শৰণাৰ্থীসকলৰ সুবিধাৰ্থে বংশী বাগানত অস্থায়ী জিৰণি চৰা আৰু চিকিৎসা সেৱা, প্ৰস্ৰাৱগাৰ, খোৱাপানীৰ সুব্যৱস্থা কৰা হৈছে। কাইলৈ আৰু পৰহিলৈৰ বাবে মন্দিৰ দৰ্শনৰ ক্ষেত্ৰত দৰ্শনাৰ্থীক টোকেন দিয়া হ'ব। 2027 চনৰ লোকপিয়লৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি চলাই আছে। গোৱালপাৰা কৃষি বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত লোকপিয়লৰ বাবে নিয়োগ কৰা ক্ষেত্ৰভিত্তিক মুখ্য প্ৰশিক্ষকসকলৰ তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। এই কাৰ্যসূচীত অংশ লৈ আজি জিলা আয়ুক্ত প্ৰদীপ টিমুঙে জনগণনা প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনাৰ বাবে মুখ্য প্ৰশিক্ষকসকলৰ দায়িত্বৰ বিষয়ে বিশদ ব্যাখ্যা আগবঢ়ায়।
1: আমি একচুৱেল যোনটো হাউচ লিষ্টিঙৰ কাম আমি আগষ্টৰ মাহৰ পৰা আমি ষ্টাৰ্ট কৰিম। আমি এতিয়াতে যি ফিল্ড লেভেল মাষ্টাৰ ট্ৰেইনাৰ হ'ব আমাৰ 5টা চাৰ্কুলত, এই 5টা চাৰ্কুলৰ আমাৰ যি মাষ্টাৰ ট্ৰেইনাৰ তেখেতসকল আমি অলৰেডি ছেলেকশ্যন কৰি লৈছোঁ। 83 গৰাকী আমাৰ মাষ্টাৰ ট্ৰেইনাৰ আছে, তেখেতসকলক আমি লাষ্ট 3 দিন আমি ইয়াতে প্ৰশিক্ষণ দিছোঁ আৰু এই প্ৰশিক্ষণৰ পাছত এওঁলোকক আমি পেন ড্ৰাইভ দিছোঁ বা বুকলেট দিছোঁ, যোনটো আমাক চেঞ্চাছ ইণ্ডিয়াই যোনটো দিছে সেইখিনি আমি তেওঁলোকক বিতৰণ কৰিছোঁ আৰু তেওঁলোকক ইনষ্ট্ৰাকশ্যন দিছোঁ। আজি 3 দিনৰ যোনটো আমাৰ ট্ৰেইনিং হ'ল, তাৰ উপৰিও তেওঁলোকক আমি কৈছোঁ যে এমাহ ধৰি আপোনালোকে অলপ চাওক। আমাৰ ফিল্ড লেভেল ট্ৰেইনিং হ'ব 2 আগষ্ট, 3, 4 এই 3 দিন আমি ফিল্ড লেভেল আমাৰ 5টা চাৰ্কুলতে আমি এইটো ট্ৰেইনিংটো আমি দিম।
0: কাছাৰ জিলাতো লোকপিয়লৰ প্ৰস্তুতি অব্যাহত আছে। জিলাখনৰ শিলচৰ পৌৰ নিগমৰ সন্মিলন কক্ষত এই উপলক্ষে তৃণমূল পৰ্যায়ৰ প্ৰশিক্ষকৰ বাবে অনুষ্ঠিত 3 দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। কাছাৰৰ মুখ্য লোকপিয়ল বিষয়াৰ তত্বাৱধানত অনুষ্ঠিত এই কাৰ্যসূচীৰ জৰিয়তে প্ৰশিক্ষকসকলক লোকপিয়ল প্ৰক্ৰিয়া সুচাৰুৰূপে চলোৱাৰ বাবে প্ৰয়োজনীয় জ্ঞান আৰু ব্যৱহাৰিক দক্ষতা প্ৰদানৰ ব্যৱস্থা কৰা হয়। জিলাখনত 29 জুনৰ পৰা 1 জুলাইলৈ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সকলো বিভাগক সমন্বয় ৰক্ষা কৰি আঁচনিসমূহৰ কাম ৰূপায়ণ কৰিবলৈ বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে আহ্বান জনাইছে। জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত সাংসদগৰাকীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত বৰপেটা জিলাৰ উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ এখন বৈঠকত অংশগ্ৰহণ কৰি তেওঁ এইদৰে কয়। এই বৈঠকত বৰপেটা জিলাত ৰূপায়ণ হৈ থকা কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনাও কৰা হয়। দক্ষিণ শালমৰা মানকাছাৰ জিলা শৈক্ষিক পৰিষদৰ সহযোগত আজি হাতশিঙিমাৰীত জিলা পৰ্যায়ৰ যুৱ সংসদ অনুষ্ঠিত হয়। অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ দক্ষিণ শালমৰা আঞ্চলিক সমিতিয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এই অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰি ইণ্টাৰনেটৰ প্ৰভাৱ বিষয়ক বিতৰ্কত ভাগ লয়। দক্ষিণ শালমৰা মহাবিদ্যালয়ৰ অধ্যাপক ডঃ মজিবুৰ ৰহমানে অনুষ্ঠানত অধ্যক্ষতা কৰে। চিৰাং জিলাৰ ঢালিগাঁও বজাৰত দীৰ্ঘদিন ধৰি ভুৱা পৰিচয়ৰে চিকিৎসা সেৱা চলাই থকা এজন ভুৱা চিকিৎসকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ধৃত ভুৱা চিকিৎসকজন ৰবীন্দ্ৰ চন্দ্ৰ নাগ বুলি চিনাক্ত কৰা হৈছে। অসম কাউন্সিল অব মেডিকেল ৰেজিষ্ট্ৰেচনৰ তৰফৰ পৰা দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত আৰক্ষী অভিযান চলাই লোকজনক গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে প্ৰায় 40 বছৰ ধৰি ঢালিগাঁও মেডিকেলছ নামৰ এখন ফাৰ্মাচী খুলি নাগে ভুৱা ডিগ্ৰীৰে চিকিৎসা প্ৰদান কৰি আহিছিল। কালি লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত জিলা সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰে আৰু আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
2: কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিছুৰ অধ্যক্ষতাত আজি ডিফুৰ ছেছন হলত পৰিষদৰ অধিৱেশন অনুষ্ঠিত হয়। অধিৱেশনৰ আৰম্ভণিতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেণ সিং ইংতিৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। ইয়াৰ পাছত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সদনত কেইবাখনো গুৰুত্বপূৰ্ণ প্ৰশাসনিক সংস্কাৰ বিধেয়ক উত্থাপন কৰে। তেওঁ লগতে কেগৰ প্ৰতিবেদনৰ সদনত আলোচনাৰ বাবে উত্থাপন কৰে। শ্ৰীৰংহাঙে অধ্যক্ষ, উপাধ্যক্ষ, মুখ্য কাৰ্যবাহী সদস্য আৰু অন্যান্য সদস্যসকলৰ প্ৰস্তাৱিত মাহিলী ভাট্টা বৃদ্ধিৰ বিষয়টো সদনত উত্থাপন কৰে। ইয়াৰ পূৰ্বে ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদলৈ চৰকাৰে মনোনীত কৰা প্ৰাক্তন বিধায়ক দৰসিং ৰংহাঙক ৰাজ্যপালৰ প্ৰতিনিধি হিচাপে জিলা আয়ুক্ত আৰণ্যক শইকীয়াই শপত বাক্য পাঠ কৰোৱায়। শেহতীয়াকৈ অসম চৰকাৰৰ কাৰ্যবাহী সদস্য হিচাপে নিযুক্তি লাভ কৰা কাদম টেৰাংপি আৰু হেটসিং ৰংফাৰেও আজি আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে। দুয়োগৰাকী নতুন সদস্যক লৈ বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ কাৰ্যবাহী সমিতিত সদস্যৰ সংখ্যা 16লৈ বৃদ্ধি পাইছে। নৱ নিযুক্ত কাৰ্যবাহী সদস্যসকলক 2 এদিনতে বিভাগীয় দায়িত্ব অৰ্পণ কৰা হ'ব বুলি শ্ৰীৰংহাঙে জানিবলৈ দিয়ে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত আজি স্থিতিস্থাপকতা আৰু কাৰ্যকৰিতাৰ বিষয়ৰ বাবে জলবায়ু পৰিৱৰ্তন শিক্ষা অৰ্থাৎ ক্লিয়াৰ শীৰ্ষক মাহজোৰা গ্ৰীষ্মকালীন প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। জলবায়ু পৰিৱৰ্তন, পৰিৱেশ সংৰক্ষণ, দুৰ্যোগ বিপদাশংকা হ্ৰাস আৰু বহনক্ষম উন্নয়ন সম্পৰ্কে যুৱ প্ৰজন্মৰ মাজত সচেতনতা, জ্ঞান আৰু নেতৃত্বৰ মানসিকতা বিকাশৰ লক্ষ্যৰে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক অধ্যাপক ধ্ৰুৱজ্যোতি চহৰীয়াৰ নেতৃত্বত অনুষ্ঠিত

উদ্বোধনী অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন বিশ্ববিদ্যালয় মহাবিদ্যালয় আৰু আন শিক্ষানুষ্ঠানৰ প্ৰায় 250গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। ভাৰ্চুৱেল ব্যৱস্থাৰে অনুষ্ঠিত এই কাৰ্যসূচীয়ে শিক্ষাৰ্থীসকলক জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষম উন্নয়নৰ বিভিন্ন দিশ সন্দৰ্ভত বিস্তৃত আৰু আন্তঃবিষয়ক জ্ঞান আহৰণৰ সুযোগ প্ৰদান কৰিব। এই মাহজোৰা প্ৰশিক্ষণত ব্যৱহাৰিক কাৰ্যকলাপ আৰু ক্ষেত্ৰভিত্তিক দায়িত্ব অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলে বাস্তৱ জীৱনত পৰিৱেশ আৰু ইয়াৰ প্ৰত্যাহ্বানসমূহৰ সৈতে প্ৰত্যক্ষভাৱে পৰিচিত হোৱাৰ সুযোগ লাভ কৰিব বুলি আশা কৰা হৈছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা ফিলাডেলফিয়াত হ'বলগীয়া গ্ৰুপ ইৰ এখন খেলত কুৰাচাও আইভৰী কষ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি মাজনিশা 1:30 বজাত অনুষ্ঠিত হ'ব। ইপিনে ইষ্ট ৰাডাৰফৰ্ডত হ'বলগীয়া একেটা গ্ৰুপৰে আন এখন খেলত জাৰ্মানী আৰু ইকুৱেডৰ মুখামুখি হ'ব। কাইলৈ পুৱা 4:30 বজাত গ্ৰুপ এফৰ এখন খেলত জাপান ছুইডেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে কানচাছ চিটিত হ'বলগীয়া আন এখন খেলত টিউনিছিয়া আৰু নেডাৰলেণ্ডছ মুখামুখি হ'ব। প্ৰতিযোগিতাত আজি পুৱা দক্ষিণ আফ্ৰিকাই গ্ৰুপ এৰ এখন খেলত দক্ষিণ কোৰিয়াক 1-0 গলত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ নক আউট পৰ্যায়ত প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যৰ 7খন জিলাৰ 102খন গাঁও বানৰ কবলত। মন্ত্ৰী ডাঃ ৰণোজ পেগুৰি ধেমাজিৰ ধৰ্মপুৰ অঞ্চলত বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ 5খন সংৰক্ষিত বনাঞ্চলৰ পৰা দখলকাৰীক উচ্ছেদৰ পূৰ্বৰ নিৰ্দেশ বাহাল। অম্বুবাচীৰ আজি 4ৰ্থ দিনাও কামাখ্যা ধামত দেশী বিদেশী ভক্তৰ ভিৰ। নিশা 12:02 মিনিট 13 ছেকেণ্ডত অম্বুবাচীৰ নিবৃত্তি। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিচুৰ অধ্যক্ষতাত ডিফুট পৰিষদৰ অধিৱেশন। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা হ'বলগীয়া এখন খেলত কুৰাচাও আইভৰী কষ্টৰ বিৰুদ্ধে অৱতীৰ্ণ। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।